0: ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གས ཁོདང ཁོར ཁེལམ ཐེམ ཁང ཐོབན དེ ཁོ སར ཅིག་ད ཐོབན དེ གེ ཁར་གེ ཁོར ཇ་ཝན གེ ཏ་བར ང ཨོན དེ ཅར་ཏར ལན དེབ ཁན དེ ཅིག ཉན ཡ་ ཏོབ ཅོ དེ མོ ཡན ན
1: ངོར ཟབ དེ མོ
0: དེ མོ ཡན དེ མོ ཡན ཐོམར རང ནང ཨོཏ ཅིག ན རེ རེ རེ ཏ་ཁར ཟུང གེ ཁ્વામ ཚོ དེ རང ལེན ཚན ན ཤིག ཏང ན གས ཤེ གོ
1: ཨོ ཁ્વામ
0: ཨ ཅོན དེ ན ཏ་ཝ་ཟ གར ང ཁོར དེ ཇ་ཝ ཅེ རེ རེ ཅིན ཨ ཤེ གེ དེ གོ
1: ཡ་ ཡ་
0: ཏ་ཝ་ ཏོང མོ དོ ཁེ ཚིན དེ གོ
1: Ya.
0: An jori sagra sagin ju ndiri ndam ran ndam ni ndik chakl.
1: Kha da ta.
0: Jori sag sagin ju ndiri ndam ran ndam ni ndik.
1: Kha da. Tule ba.
0: Ara.
1: Chamna jogu no rung se gon to se gon to ina tam na ma shiga.
0: Te. Ari ri ri. Ari nda tar go.
1: O ya ya.
0: Tem de she ya. Ya tani towa nyua mu sawi khatuku zhe gang gang ra?
1: Sawi khatuku zhe... Seru, maru, garu, jankha, ala ngombu cho yin.
0: Seru, tazi?
1: Seru, maru, garu, ngombu ta cho yin kagi.
0: Seru, maru?
1: Ale, garu.
0: Garu tani?
1: ngombu
0: ari re karu seru maru ngombu to shore la tsai ka to je
1: ole tsai ka to je tin ka gi
0: ari lan tan no ha chang de ya to anyo mo nyung go
1: ya ya
0: to anyo mo dong chok tam khiz ng de to sam ba mo de la sam ba mo tam khiz ni che khi te go
1: ya
0: a lu hoi lu de na khai lu ma bi ta ge tsik ng ji ma char tar ka ko na de ko
1: lu hoi lu de na
0: Olu hayl, olu huyl deron hayl mabdi.
1: Tota ko mamnyo zira tatko lu.
0: Olu huyl deron hayl mabdi. Tani tagat kan jima chastar khakun namhiga.
1: Tota mukhi go, tota ko mamnyo zira tata jiga chishkura han tama kiga.
0: Ya, tujiga chikir go.
1: Ya, ya.
0: Ya tawa joa murela.
1: Are ta joa muri.
0: Tawa joa mudqo. Ajatsin japshi korzin dago.
1: Ya ta tokora pokun yugba.
0: Chaja chiga khete yok.
1: O. Chaja chiga.
0: Chaja
1: chiga. Chaja chiga. Khetongzara.
0: Chaja chiga khetongz. Ya. Shang zhibzi thamba zhigya tada.
1: Shang zhibzi thamba?
0: Shang. Shang zhibzi thamba zhigya tada. Ya jama kong shang tada ya? Jama kong shang tada?
1: Jama kong shang zhibzi thamba dhirma?
0: Ya tashira shang zhibzi thamba zhigya tada.
1: Zhigya zhibzi tada?
0: Zhigya zhibzi.
1: Ole?
0: Ole.
1: Tayang kazgara, tamandhi tayang makshi go.
0: Chigya, ch sheng zhibzi thamba chigya tazi?
1: Chigya, zhibzi thamba azi?
0: Sheng zhibzi thamba chigya tari tazi nariya?
1: O, chigya, tari yandu jacha ra?
0: Jacha?
1: Tau waku data.
0: Tatsi gizu data mu, ya sheng zhibzi thamba chigya tari. Ngi cho shako?
1: Ya.
0: Jama jama kang chigya tara. Ya chigya kang jama tara.
1: Chigya kang jama kang re mo.
0: Chigya kang jama kang kang ni. Chigya kang jama tara ni mo hi ga.
1: Chigya kang jama tara song kang ni mo na mo shi ga.
0: Tamar, ni cho jamu jam chega chega chi jama tore mo.
1: O.
0: Jama kang shang cha tham bare la. Ti sha to ta shang jib cha tham ba chi ya tar ta jin ri ya.
1: To mo ki ya ta ko ta ni mo shi ga ta ya la ma yong.
0: Ta la ma yong. Ya.
1: Ni ji na tang ra ya la ma yong ya ta.
0: Ta ta mu zre mo. Shang shang jib cha tham ba chi ya tore ya. Jama tu chi ya tu. Jama jama vjere mu chega turia
1: o ya ya
0: ya tani toa na nyo mu nyo de ngao mu nyo go
1: ya ya
0: toa ngao mu de ko salang ni lhasa war gchiglim grang tsnaf chale tok
1: Tata,
0: I have to get a little bit of a little bit of a little
1: bit
0: of a little bit of a little bit of a little bit of a little bit
1: of a little bit of a little bit of a little bit of a little bit
0: of a little bit of a little bit
1: अरे ताती लोग तो यहाँ दर आता पीछे से आते हैं ना चुतुंग तो यहाँ खाते हैं इनको तो तंग है आदत मार कोई कोजोगे रिश्ते इनसे तो कोटन खाते हैं ना ताजे चुम्बियों
0: अरे तुम तो ग्राह गब्जारा दिन चुतुंग नहीं है ताकि पाचर हिस्सों से जो अंदर हिस्सों जा रहे थे तंगो
1: ओ या
0: या ओ गब्जारा ओले या त
1: Сэм дэрэн ром дэзин дачэ зэнэ тэмэн зэмэн нам ашэгэ?
0: Оли, сэм кэнкэр дэрэн чэг зэнэ рэ?
1: Сэм кэнкэр дэрэн...
0: Улу хуэл дэрэна дэрэн хайл мабдэ? Тэнэ?
1: Сэм кэнкэр дэрэн... Чэг зэмэ дэйн дэ хау... Тата мэзэ дэ ингон нэ дэ, тата чэг зэнэ ян яла маян гэ. Тата кота маня, тата кота маня вэгэ.
0: Ari, blue hoil of their own hail map, this him conquered their own conchum of the doesn't go.
1: Oh, the only a conchum in the
0: room. Only the reality.
1: Yella Mapuka.
0: Ari Yatina Terangalin Tanani to attack his own duchy.
1: Touch of his own marba.
0: Mana Chazi.
1: Chevy near a marshitago.
0: Ari, Tanya Yarlo, Serlo, any tatua. Zata his son, you go to Apache, you shall go and you have to go to go.
1: Oh, yeah, yeah, yeah, cotton chair. You need to go and go to buy. You need to go and walk on the gutter.
0: Come here, come here, yeah, yeah. Nick of demo, yeah, demo. Yeah. Yeah, to put your demo in
2: there. Demo,
0: what about demo? Demo, demo, Tomon to Lenten Ashkiton or Garcia, and to Lenten the Gondorum Tararan, it's Hamjus Gando Dizina.
2: On Randy Mazo Steakoka in the Matan of Terrancera.
0: Steakoka. Are ye? Ya, Topo Teranga Lenten Ashkino Garcia, Chondra to us Garnaco, Rijo, Chirijin Yongo.
2: Oh, ya,
0: to a domo do kids in the chair hitty go.
2: Oh, ya.
0: Stama soon, Longar Jigakon, Jekyll.
2: Tama song long are jigger gong.
0: Я тани ничок каптхны санлутон дитоаз нго тацгиз гстиж гони томоск.
2: Я.
0: А кунаазкнана шапура аргуни гапчгокмо. Кунаазкнана шапура аргуни гапкучгижгокмо. А домби гуча тамбара кынлыг не хртабжилок. Дина кунаатинана шапутара аргунтайок.
2: Гуча тамбара кунаани хртабжилди.
0: Оле. Та Good, some macrocre agree. Shapoin are in Gochigre, Ragoin are in Gochigre. Is it a dark alarm of Chigre lazzy? 샤포 칼가 아니면이 메거고 쇼카 디도나 다치 뜻다라티 저건레다 돈비 디나다 콩아티는나 샤포 더라라고 떠욕 아키가 아코기 치트나
2: 고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고고
0: 보모니 말.
2: 그것
0: 좀 들어 가면 옛날에 더 말. 저로 그 얘기인데 가이나 건강 욕.
2: 뭐
0: ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི
2: ཚོ་ཤང་ཅི་དང་ཅི་ཚོ་ཤང་ཅི་དང་ཡ་ཚོ་འདི་མ་སོ་ཅི་དང་མ་སོ་ཅི་དང་ཚོ་ཤང་ཅི་དང་དེ་ནི་ཚོ་ནུབ་ཅི་དང་ཚོ་སོ་ཚོ་ཨ་རི་ཚོ་སོ་རེ་ལ་ཚོ་སོ་ཁེ་ལ་ཨ་མ་སོ་ཁེ་ཚོ་སོ་ཁེ་ཚོ་ཤང་ཁེ་གོ་ལོ་ཁེ་ཡུ་ཤུ་ཁེ་ཚོ་ནུབ་ཁེ་ནདེ་ཏི་གོ་རེ་ལ་ཨ་རི་ཨ་རི་ལན་ཏ་དམ་ནོ་ཧ་ཅང་གེ་ཅི་ཡ
0: ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁ
2: ba.
0: Se kuktam go pasar mo. Khrishigo. Ya, sa shamban jana ramba. Titotam.
2: Titotam gatna matam me kmoshig
0: ta. Ya, titotam khichiko. Hongin tsha yangshil. Tag tskanji ma.
2: Hongin tsha yangshil.
0: Oli. Ya.
2: Momen stamba nit khdine
0: re. Ari, rum stamba nit khdine re la. Oli. Hongin tsha yangshil ta rum stamba nit khdine re la. Ya lhab shamban jana ramba tag jima mkhiga.
2: A shamban jana ramba re.
0: Mm.
2: ཁྱི ཕྱད མ རོང གོ ན
0: ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི tāgir jīt shimoz gira?
2: Tāgir jī...
0: Shtāma sōng lōngār jī gā kāng?
2: Shtāma sōng lōngār jī gā kāng... Rōpa gā chikta yīn kāzdā rā?
0: Hara yā? Kāng rā?
2: Rōpa mā nā?
0: Chopa zina ara ta, hoka riya, hoka. Hoka ga nang tashtar jizga ara ka?
2: Riya.
0: Rila.
2: Riya.
0: Oli.

0: རྩི དང རྩ ཡི ས རིབ ལོ བར དང པར བ གསམ ནི ཉེན ཁུར གྱི བྲག དུ འགལ བ ཨམ ཡང ན ཅུང ཆུང ཡི ནམ པའི རྡབ ཅུན འབྱུང བ ཨུ ཞ ནི རང གུར ཆག པའི ཁང བའི ས ངེ ཅི ཅང ལ གེ སམ འབྱུང བ ར ང ནི ཤང དུང དང ལོག དུང སོ ཁང གི ནབ ཡོ བྱེ དེ ས རྡུ འདྲི མེ གྲམ ཅིན པ དང གེ སམ ནི ཚབ ལང དང ཀྲང ལུང ཐོ ཅི རྒྱ བར མ སལ དུང ཆུ དང ཆན གུ ཆི ཐོ མ ལ འགྱར དུ འབྱུང བ ཡང ན ཆག ཉུག པར འགྱར ལ སོ ཅག ར ང ཅག ཅི ནི རྒྱན དུ མིན པ རིན གྱར ངེ པའི གོང སལ འདི དག ནི ར ཉེ བའི ང ཏི ཡིན ང མོ ནི ཉེན ཁམ འབྱུང ཅིན ལ དར ཁ ཅུ ཐབ པ ཡིན ན གཞི ནི ཉེན ཁམ གོ ཐབ ཁྱོ ཅི ཤི སོང མ
1: རྒྱལ ཁྲིམ ཁསེར ཅི ཉ ཁང རང ཉིལ སོང བའི གོ ཆ ཁྲིམ ཅུང དང ཅོ ལམ
2: ཉེན་ཁན་པ་ ཆེ་ཚུ་དེ་མོ ཆེ་ཚི་དེ་དེ་རེ་ ཚོང་ཡང་ཅུ་ཉེན་ཆིན་ཁང་ ཨོ་ཁེལ་ལ་ལོང་ཆིན་གེ་ཁྲིམ་ཅུང་དང་ཞོལམ་ནེན་ཆན་ལ་སམ་བར་གབ་སི་ཤ ང་ཐང་དེ་ལེན་ཆིན་གེ་དོན་ཅན་པ་དང་ཟོམ་ཅུ་པ་དང་ཅན་ཚོ་མོ་ཡིན་ན ཐང་དེ་ལེན་ཆིན་ཡིན་ན་ཚན་པ་ཆུང་གེ་ཉི་གར་ཡོལ་ཚན་པ་དང་པོ་ཇུ་ཧེ་ཡེ་ཤིབ་དང་ཚན་པ་ནི་པ་ཅན་ཅུམ་ཤི་ཤ་ཡིན་ན ཞུན་ཡ་ཅུ་ཐང་དེ་ལེན་ཆིན་གེ་ཚན་པ་དང་པོ་ཇུ་ཧེ་ཡེ་ཤིབ་པ་ནང་ཤི་ཇུ་ཡིན་ན
3: ཅུལ ཧུའི ཆེ མ ཆུང སུམ ལ ཁྲིམ ཆུལ ཚ དང རན པ ཡིན ཅུལ ཧུའི རེ ཤིབ
2: རེ དེ ན ཐང དེ ལེན ཚང གི ཚན པ དང པོ ཅུ ཧུའི རེ ཤིབ གི ཚན པའི ནང ང ཚོས ཚོ ལོ བ རིག རང ཅུང ཁལ ཐན དེ ཟུང ཁྲིམ ཚན ཅུ ཅན ཁྲིམ རོགས ཅུ ཤ དེ ནི གི གཞི རིམ ཅན ཁྲིམ ལེ ཤི མན ན ཐུག ཅེ ཁེབ གི ལ ཇམ་ཅལ ཏོན་ཅིན ཀོར གི ཇུ ཧུན གི ལན དགའ དང ཇིལན ཐོང ཐོང སི ཡེལ རེ གེ ལང ཆོ དེ་མོ
4: དེ་མོ དོན་ ཅན པ ཆོ དེ་མོ ཡིན་
2: དེ་མོ ཡིན རེ གེ ལང ཐང དེ ལེན ཚང གི ཚན པ དང ཇུ ཧུ ཡེ ཤུ གི ཚན པ ནི ནང ཨ་གེ ན ཀན ཇམ་ཅལ ཏོན་ཅིན གི ཤོག ཇུ ཧུན གི མ ཅང དེ དང ཁ ད་རི ན
4: ཡ་ ཡ་ དོན་ ཅན པ རེ དེ དང ན ཐོམ ཚོམ ཝ ཁལ ལོང ཅིན གི ཁྲིམ ཅུང དང ཇོལམ ཤི ལེན ཚན ཟི པ ལ ཉང ཐག པ ཉི ཀ ཅིན ཆེ ཤ ཡིན དེ ན ཤ્યામ ནི དང ཉིན དང ཉིན གི ཆུ ས ནི གི དང ཇམ ཇལ ཇོཏུན གི ཇོ ཁུ རེ གི ཁུ ཏང དང གི ཁུ གི ཤི ཤ ལ ཆུ ནི ཁུ གི ནི ཚུ མ ར ཤེ ཅུ ཡིན ད ཇོ ཁུ ཏོ མ ཡིན ན ད ཨ ཁུ ལོ ན ང ཆེ ཡོ དོ ན ཏོ མ ཨ ཁུ ཟི ར ནི ད ཤི ལི ཉེ ཀོན ཏོ མ ཟི དང ད ད ཤི ལི ཉེ ཀོན ད ད ཟུ ཚུ ཤ ཅི ན ཆེ ཟི ཟི ན ད ཆུ ནི ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ta gomu zhiga sungte yugutkawa ta ta sungdari longkul jigdari akhandi shigten yugundi akhandi jatonu jani matsil ta akh la ka michin ma ti sung ti hanchini ta di sungdari ta sugina chuktai na chukna li likla kani li nye khatamu satamu khasuntum ta di akhanda ga mali khegna chukna ta jani kla ka chumka ga tapchin ti sung tamu chuktun zira ta chuktun damu chungtona ནདང་དེ འདྲམ་འདྲ ནེ་ཏོག་པ་གི སོང་དེ ད་ཏན་ཁེ་ནུ་ཆ་སེ་དེ་ན་ད་ ལོང་ཁུར་ཁ་ལོ་གི སོང་དེ་ ད་ ལོང་ཁུར་ཏ་མུ་ཡི་མ་ཁུར་ ད་ཧ་སི་ཀ་ནི་ཚ་ལམ་གི་ནི་ཚ་ཏ་ཏམ་དེ་མ་ཏི་དལི་ ཐ་ཁ་ཏབ་ཅིག་དལི་ ད་ མང་ཚོགས་ནདག་གི སོང་དེ་ ད་ ཤིག་ཟོག་དེ་ནི་ཇོ་ལ་ཁ་མི་ ལམ་ནང་གི་དལི་ ད་ སོང་དེ་ ད་ ཏོན་ཁ་ཤོང་དོན་ཏམ་ཏོན་དགས དེ་ནང་དེ་ནོ་ནི་སོ་ཆ་དེ་ན་ ད་ ན་ཏུ་ཟོན་ཆ་སེ་དེ་ན་ ད་ ཆུན་དེ་ ཚོགལི་ ben togun sani tta wa zun sunsha china ta chu rang shung gu sun da le ta ju ni ta jong dam da ma ti mu ma de na na sun da di tan di la kan ni chu gan kr de ta chu che tang андай ламгалакан жошугатыркан дымдыт жүтүн андай таймбук тарасына атас чектин их танклок ена та цана сонда та чу ламтыкын ачык ламгалакан танди пиотчылас кытыс чирамин тимуды тинона нигалакан чизде жо чу монцуды дона монцуды гонд ди ла футе динам тимуды чирамик та чу чизде шигин согун тимуды тинон шигде ноцете сонда жену те чунгы те сон тимуды чунгы те сона сонда ди ди чу нинган сунгы ताश्चिन समझ गए ना मत मुनी तो कसम लाकर नहीं मली लाकर नोचे थे सोना खिचिग रहते हैं चीन जनुक लाकर नोचे थे सोना दंगे का नियम की तो ना ताश्चिन समझ चीज जग जोता चीज तेरो ना तंग मची ना जो तुम जब कोई कहा थोमर सोने सानी दोनों को शून्य सोते सोना डाली ताब देखूं तो दे चुरा याना Yambar di nutse pisong di kajang tangan di yitin di song benkhang di song shok di kong timo zir. Nigla kan chi se di na da song da li achun di donduk shong su ni song da da soglu longkirk soglu ga jar suga nitin di la kani da di achun di lamg lam kik tangan da di achun di lam ditri na chukwa, njugundiri na chukwa na di la ka tsunshirjadaka jiru wani min terka tina. Tiyan chini nga chinda yarafya kurika da chundi akandaga sonde malikaya nga nocete sonde la kani amayren tanga na kamayankana shirdui dana nyornu deyang nyosong zio. Tiyan chini sugulira dan somatub da kamayankana shirdui deda dana sugulim somatub deda na kaga likanda yana chaychoo deyang di la kani yana gormoza tigda alula. Tiyan chini sugulira nirka amitonu ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས жигжу тенона мангцхун бисон да так как чинцуп томзга чгэра тунжит да музыка чинцуп тон динона суча сеу кэсина мали лака ноце тесонара дженур лака ноце тесон цама нандиг тенона та чсэдина очу шиглин да та динна чертэнгэ тунчик ламтанига мандагара очу шиглина сулгатэм суи цоук тянчэни ди лам ламни ти биндэнгэ тамуг ничли ёк инна я очу тайкэ тесон тунчинни та дымдык тондык шона чхона да тайкэ тэттара Shigilinira teina manjika. Tikun damdi laka tsama ti dali, ta achu jyotan da jibkulka, machira shuk maa zan tang jay dali, ta achu ndi akanda ga kekhande dayi dali songchiwe nung. Da chokwe shichigir.
5: Re?
4: Tani chokwe niya munjina ta achu nisa chazo kasejina ta achu ndi lonkur kutlondok shongdang na, ta achu ndi gong chonching lukjina ma, tamu nisa shongjok. Teina di laka ni Ta chun gansung gu son dali ta, gonsan daga son dali ta, shami nura. Yona lu lakani lu yara da son timu na ta chensima jirindama, tamu nitsi yoka. Tena na chokwenda chazga seji na, ta akal lu triche aribdini in tamu zi. Da kagi, ta chun di chamtsang chachin mashanu tamu ga akal zi. Kagi ta su shigizong sogun tamu zi. Da kagi, lichin nga su gulmula suka tamu ta shigira meka, ta kag shiara meka. Yīnā yāng kāgī tōndhā kāda chī shōng sī yāng kāgī sōng dāli dā chūndi rōglī sāni sōng dāli dā chūndi lōk tītā tāmu kōrī sārā nāng jōr kāwa dā lāṃ chūng tīli sārā nāng jōr kāwa dā o kā lōng kā chē zā kā sōng dāli jīgī dāli sōng dāli ngā bā lī chērī kāgī yā tōng tōmu dā yāi mā tsā kā ākān dā rāpā rā tā chīgī dā mī chūn tā chūn tō sōng dā chūndi rāmbā kā lā kāni rāmbā jīgā tōmu dā tōyīn dōk dī nā dā kāgī yī rā sōng dāli shīgī zūgā tōmu dā tōmu dōk dī yā chēni chēm tsāng kā tā huān jū tā rā dā dā nī tsā mī jīg chūk dī nā dā jū tūn dā shūng nū lā kāni dā ngān sōng gōng sā kā sōng dā dī shīn tsā mā jūg nō jā shīn tsū chā kā sē dī nā kachik lā kāni ākanda lū tri chē rā sā kā dī yā chēni kāgī dā shiā rā tā mē kā dī kō dā shiā rā tā mē tē dāng dā kāgī dā jā kā kā shiā kūn wū kōng fī sā kūn dā mē kā tā zī nā rā nī kā lā kāni chā sē dī nā dā chū ākanda kā sōng dā dā gāng jā sē dī nā mā dā kāgī dā pū jā mū tā kā bēn khāng lā sō kā tā mū tā mē kā dī kō dā dī kā dī gōmū kā mā tā zī dī fiyā zī sīm kā lā kāni chā sē dī nā dā sū chā sē kā kā chā chū amāyajin yāna dā kāgī rāmbā chīyā gā dā mīchīn tō nō dā dār kā dīhān chīnī rīgīnī kāgī tārūngī nā mānchī yī gō dī kā mānchī nā sūkā dā kā lā kā nī dā shīn sū mā chī gō tō mō nī sū shōng dā shōng dā nā ngā chī sōng dā gā dā Jotun da jokurka var machi sundani yara yasi kurka yara resi kurka jerka kage jak lishpai na chusha mik yinna yang kage sundani yinna ma sun shigte tsidali di jin ta shigtan tsidali tin tsor kontong yinna ti taitona kage tondong na shongdong jigni ta kage tsamjig chug jigtona ta shigtran tsum ta da kage yang jongka da ma tip chug di ku ma chin da kage dara yasi na ti an chin kage man kan da nu kap ka ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས тай дали та домби ке чечет та тон та музыка ке кичен субжем та музыка та чотун да на суча седина да чу монцок лона чина чука на та лика мина чука чура нистин лика дио та тику че ни пърта сон дали та чу лика че сон ди чинцу гози чина чука та чу ган сон конса ке конса сон та да та война чинцу мъжик секунда мъндин та муга тонов зире да чуха я не мъж Ya tena chi chokwe stamba muta, chokwe stamba muta tao zi na ta sani jamba ni sondali, jamjit tondok shong tong tong zon, jamjit tondok shong tong nu zhigni ta ta chuanchayu nu taga ta titsun gonjang idali, chen tsum ma jung tong zon, tena na ta mongcho pawa zika ta rang kekhan ta chi song shui kong tong zon. Chokwe nda inzi na zo sondali, chimtsang ga nika shik zo ngan kakunu mana zi, chimtsang chachin ra mashan tong zon, chotun da inzi na ta kage sondale ta shiglini jindengi chata kuldali ta rung chata kukundumzir yina nga jemba ga sondale ta lungkuz kuna lungkuz kuna jigni jab tondumzir dey dali njomju tondok shong tondum njomju tondok shong nu jigni tan di akin di laka hong laka mishchun tuk sondzir dey nga ta yinra nga sondale ta chimtsan ga sondale shigin so jura sanji jura diyan jinda jemba ga sondale solgara namdun de chun di laka lika naga tsama chik sondumzir shodun da shong nu jigni Tandi Junchanu Kalandaga Sunday, Jared Maila Data, Dachun Kuk Akandaga Sunday, don't match in Tumu, Kugisun that Jindeng Sundata, Kugusun Samjin Tusunday, Dandamjat the Maila, Chintra the Majum Tumu. Tinata Akandaga Sunday, Chumra the Mashi, Lam Trata Ramsu Kuga, Tayara Chumlu Pishik Gorn the Mashi, Tarang don't the Darkulis on Tumu. In Dinang Sujuk Sucha Sidinata, Sani Jambani Tonu Shontanata, Kug Munat, Junchanu Munata, Yara. Чист годон то машин томоз ани лакани акндагы сондари да да лика чыксун лика чыксун тянчини та ерен алика димот томоз самга лакани ак шигли не конозо тикуга так ки атанди чунди нистинг сонда к сединг сонда да чунди чой тана к ге менен шуну ти фапиола ското чигамин томоз тинона yāng tiyotan rukurka kakhiyoka. Tēnā yāyīnā yāng tiyotam rukhchū tēnīgi sōndari, tānda tāwa zīngjīnā yāng mūnā chālam nirā, yāng mūnā yīnsa chimtsang nā sōndari tiyotan rukun tōmzari. Tōk tsūgō ngā chī sāni dāni tōnuk shōnuk dāi dēnghāng tāyā na tī dēyukā yīkcikā kā tsāma shokdī tāngtā ngā chī yāra māng chimkhāng shatīgīnā. Shatīgīnū kōrīn tōni tā chūndī ākhāndē sōndā tī chūngāñchūl kūngsāgā sōndari tāndī shchīnchūm dōmbī chīb chīgīnīrā khutūngsīm tōmūzī jāb tāngzī tī āñchīnī tāndā gōrmūndā jīgīnī māshīnā tāikita lakhtī chū nīyāyāng yōkā chī lakhtū chīyāshāna yāng chūkā tī nā chāzā sēdīnā tā chū chūtūn dāgā sōndari chū sāni kāng
2: རེ་གེན་ལ་ཐེ་ཅི་ཅེ་རེ་ཞུན་ཡ་ཆོ་ཐང་དེ་ལེན་ཚང་གི་ཚན་པ་ཉི་པ་ཅན་ཆམ་ཁེ་སི་ཚན་བི་ནང་ཨ་གེན་ལ་ཁ་འཇམ་ཅུ་དོན་ཅིང་གི་འདྲ་ཅན་ཆམ་གི་བཞིན་ཚན་ས་དང་ཡང་ན་ཅན་ཆམ་ཡ་ཡ་ཁོ་སུན་དོན་ཅི་མ་
4: དེ་ནོ་ན་ཆུ་དང་འཇམ་ཅུ་དོན་ཅིང་དང་ན་ཏ་ཅན་ཆམ་གི་བཞིན་ཚན་ས་ཁྱུ་ 중화 몽 진튼 자급그 망튼 점종 구성다리 돈튼 흑똥 찌기라 자르트 찌가리나 그 니나치도 그지나 치 논치요나 아 따디 갱크드원 테나 롱크 코누 그 다르게 논치고 그 파르와디 멀리나 죽고 제너레나 죽고 테 노치 테소나 니퍼트 소나 진츠브지고 갱크 고존도 찌기라 아니 그라카니 동화문 진진 자크바 망튼 춤중고 돈스 흑똥 찌그라 비아라빈치 동거 같은 것다나 머리 케건데 머리 케건데 노치 티스나 나카데 강뜨그 라카니 피아나 축구즈나 치클라카니 아멘 아멘진다 아멘진치 아니 그라카니 다 마인크나 송도 두가 시르도 이도치가 다 언연 고라 언연 다 나빠 지 제모이나 언연나라고 언연우 티엔 아레노 티안지니 야마라 송도 점직거린 티안지니 다 크게 나빠가 후 소주 디라크 지 티안지니 나빠가 송다리다 리카 치송 디라카 지 티아크니 티안지니 송다다 나빠 지 제모 땅땅다 마요나 고모 춘징 땅땅다 마 데모 디라카니 온나 쵸 티안지니 다 오크 크게 사수 크게 후타라 하수이 티쿠카와 오케요 시르도이치나 마테모니 소고 티카코요 티라카니오 고르무츠게 마멘츠게 도나나 추쿠 다카 츠마 다송달레 다 멀리 케건데 노치 티소나 랑고 레시지아마 추쿠노고 땡크즈 쓴글라카니 다 동화몽 신진 자쿠 그 점질 데인직 그 자침 그 돈친 된치 똥치 그 땡부다나 치세지나 다 롱쿠자 니어라 도니고와라 도도송도나 다 롱쿨 더타니 송데 다 치드군타 다 간크주 크게 다 디가 점점 니토 헌게나 추가나 산 디 도도송 수테용다리 시치니 있다나 있다나 디다리 니츠티티다리 다 타크춘 타크피아스 시 니 간크주나 시 쫀차요나 더 인다면 닌크군 디안치니 송다리 다 어춘디 만나이나 죽거나 다 잠바가 서등 서등이나 돈도 너무 정도나 니퍼터 송다 다 춘디 냄들 냄직 같은 그 송출 돈 너무 그 제가 라카니 심티마몬 참칸 거 송다리 다 춘디 머리케가 진습적 준디 라카니 다 참진 거 사실이요네 니노나 춘디 다 리카 치고는 더 라카니 다 로나이나 죽거나 다와크 간제이기나 죽고 단디 이제 춘디야 라포시누군데 그 뎅흥 티안치니 송다스 관지 컨터스니 코니야 더카 츠마라 카티 달이다 그게 신수지 콘다 더카 츠마 토모고타 추 망초디나라 시긴 소군디나 쳇탄 코타 리카치 송나 리라카니라 리카치 송 리라카 신수 고즈 달이 디 레시지아나 레지아치 토아치 코나 아나라카니 동화모 신진 자급 그 자킴 오르크출 그 송다리 돈츠 니크타니라 숨치 소치클라카니 어춘이 단듬드 돈독쇼인다리 머리가 개가다 어추 홍라카 미친 포송다 만도모이나 친츠죽둘라카니 어춘이 첨층 차친 마샤누라 로나 간바 연나 고추인친 산츠 아롱누들 그 참아 아레미크니 손다리 자츠모 럭춤 토아 토아스코노 체클라카니 어추 다추 실리사이나 추춘디 다 온도 강이나 추다 산이 단듬드 클라카니 다 소츠 어춘다타니 돈드쇼나나 다 춘디 다음 던드나 소드가다 칼라는 디치나마 팀고 진딩 톰토 요네 이나요 어춘들까 참아 님죽 님죽이 이나요 다 튜티카 그추 롱큰 디츠 다무이 고소 다무이 테이추마토 추 디안치니 미나 담 조르카 타카나 니타 하른 조지 톰 테인주주 다가 참아 니나마 타이크시온 톰즈 디안치니 다 춘다타니 점직 돈드쇼나나 다 진딩 어추 비스톰가 지히고노 자츠 츠르세 히프샤가 어추 멍초스기 나라 시그득득 초 시그득득 초는 어추라 참 조 점직 돈드쇼디 가이도나 어추라 다 리카 츠송데 진츠 고지 디나디 자츠 참그라 송추 돈도 지 미프드 히고 테마토 답쳇탄 리필 바이나 추고 다 디그 미팅 샤운 터카 다 리카 츠송나 테요노 테마토 추 멍초스기 나나 심초는 다이나 잠바케노 디 리카 츠송데 진츠 모톤티 탄토 카니마르토 지 소마 시군디 라카니 치키자군 도모 요크 다치그 디안치니 다 소골드기나 추고나 다 추니 따라 소카 춘덕 다 춘만츠크 시 제논디 노치 테소나 더카 츠마 토모고타 춘덕 토인치크 다 제너 캐친즈 더카 노치 테소나 더카 츠마 니 춘디 틈 따라 젠츠 토군 응게주군스이나 추고나 마나테이나 추고 틈틈 겐 젠츠 토모도 디라카니 정말 지키고 섬글라까니 다 준디 준다산이 덤도 돈도 쇼나나 준디 단다산이 지금 섬글라까니 주 섬다 자크 구종듬 타야나 준디 니가 태딩 섬다 냠만다 이나 디라카 같이 정말 님주고스 님주고 롱크다 덤도인 거리 영치 님주기 디안지 롱크 고른주가 다무이 하스라티니 섬이 주 섬이 대마토 타이크도 손다 디 지디나 연터드니 소진데 지나마 도무 미스트라요 고디 라카 정말 님분 주고 어떠지 디아진 돈은 넣었다고 쉬운도나 어찌 이쁘다 손다 어추 따오든지

0: ᱛᱟᱨᱟᱨ ᱜᱚᱵᱥᱟᱱ ᱫᱟ ᱫᱩᱞᱟᱠᱟᱱ ᱫᱮ ᱥᱟᱢᱞᱩᱨᱤ ᱛᱟᱱᱟ ᱢᱚᱢᱟᱯᱥᱟᱱᱟ ᱟᱠᱚᱞᱟᱜᱥᱤ ᱜᱤᱫᱟᱨᱤ ᱢᱟᱠᱚᱞᱟᱜᱱᱤ ᱜᱤᱫᱟᱨᱤ ᱠᱚ ᱠᱟᱥᱛᱟᱨ ᱢᱟᱥᱛᱟ ᱜᱤᱫᱟᱨᱤ ᱠᱚᱱᱚᱥᱠᱮ ᱥᱟᱦᱟᱨ ᱥᱟᱭ ᱜᱤᱫᱟᱨᱤ ᱚᱞᱮ ᱱᱤᱢᱱᱭᱟᱱ ᱜᱟᱢᱟᱨᱫᱚᱱ ᱠᱷᱟᱨᱜᱮ ᱪᱷᱤᱡᱚ ᱜᱤᱫᱤ ᱪᱷᱟᱱ ᱜᱟᱢᱟᱨᱫᱚᱱ ᱠᱷᱟᱨᱡᱚ ᱜᱤᱫᱤ ᱫᱟᱨᱤ ᱠᱟᱥᱱᱤ ᱜᱤᱱᱟᱨᱟ ᱠᱷᱟᱨᱜᱮ ᱪᱷᱤᱠᱚ ᱟᱝᱜᱚᱥᱨ ᱠᱟᱨᱱᱟᱥᱛᱟ ᱜᱤᱛᱟ ᱠᱷᱛᱢ ᱠᱚᱝᱠᱨᱠᱮ ᱥᱮᱥᱛᱟ ᱜᱤᱱᱚ ᱱᱤᱛᱮᱨᱟ ᱢᱟᱥᱤᱱ ᱱᱟᱥᱠᱟ ᱪᱟ ᱠᱷᱨᱮ ᱥᱟᱫ ᱜᱤᱫᱤ ᱢᱟᱵᱫᱚᱱ ᱞᱟᱨᱚ ᱢᱚᱵᱨᱮ ᱥᱟᱫ ᱜᱤᱨᱮ ᱠᱷᱛᱟ ᱠᱤᱱᱛᱟᱱ ᱫᱟᱨ ᱫᱤᱱ ᱱᱟᱜᱱᱟ ᱠᱷᱟᱨᱜᱮ ᱠᱨᱚᱱᱥᱮ ᱜᱤᱱᱟ ᱛᱟᱠᱚ ᱢᱟᱢᱱᱤ ᱜᱚᱜᱱᱟ ᱠᱷᱛᱢ ᱭᱚᱱᱚ ᱛᱟᱨᱤ ᱢᱟᱢᱱᱤ ᱜᱚᱜᱱᱟ ᱫᱤ ᱭᱚᱱᱚ ᱛᱟᱠᱛᱢ ᱛᱚ ᱪᱮᱨᱱᱟ ᱜᱚ ᱠᱚᱱᱟᱨ ᱱᱟᱢ ᱥᱟᱨᱛᱤ ᱭᱚᱱᱚ ᱠᱤᱱᱛᱚ ᱥᱮᱠᱷᱱᱤ ᱠᱟᱨᱜᱱᱟ ᱭᱮ ᱪᱩᱠ ᱭᱚᱱᱚ ᱛᱟᱥᱟᱨᱤ ᱜᱤᱨᱡᱟᱣᱟ ᱥᱮᱨᱢᱚ ᱭᱚᱱᱚ ᱥᱚᱥᱚᱨᱤ ᱢᱮᱨᱜᱟᱱᱟ ᱛᱚᱱᱥᱚ ᱭᱚᱱᱚ ᱛᱟᱱᱫᱚ ᱠᱷᱟᱨᱜᱮ ᱠᱚᱱᱨᱤ ᱛᱚᱵᱡᱮᱱᱮ ᱭᱮᱱᱟ ᱛᱟᱨᱡᱟᱢ ᱠᱷᱟᱨᱪᱢ ᱜᱚ ᱦᱚᱱᱟ ᱪᱤᱨᱥᱟ ᱭᱚᱱᱚ ᱛᱟᱠᱥᱤᱱ ᱡᱤ ᱪᱷᱢ ᱜᱚ ᱦᱚᱱᱟ ᱟᱨᱜᱮᱥᱛᱟ ᱭᱚᱱᱚ ᱱᱟ ᱛᱟᱠᱛᱟ ᱯᱤᱱ ᱫᱟᱱᱫᱨ ᱠᱮ ᱪᱟᱥᱤ ᱨᱟᱨ ᱜᱮᱱ ᱥᱤᱱᱫᱮ ᱚᱭᱟ ᱭᱟ ᱛᱟᱱ ᱛᱤ ᱦᱟᱪᱤᱱᱤ ᱠᱷᱟᱨᱜᱮ ᱠᱚᱱᱨᱤ ᱛᱤᱱᱮ ᱭᱮᱱᱟ ᱚ ᱪᱩ ᱠᱷᱟᱨᱜᱮ ᱵᱩᱨᱢ ᱵᱟ ᱫᱚᱢᱚ ᱛᱟᱜᱫᱨᱟ ᱟᱭᱚ ᱟ ᱠᱷᱟᱨᱜᱮ ᱦᱟᱱᱥᱢ ᱠᱚᱥᱠᱟᱭ ᱵᱟᱫ ᱫᱟᱱᱤ ᱟᱫᱮᱥᱛᱤ ᱠᱮᱱᱭᱟ ᱢᱟᱫ ᱠᱷᱟᱨᱤ ᱠᱷᱛᱢ ᱜᱫᱟ ᱛᱚ ᱠᱷᱤ ᱠᱚᱥᱟᱞᱤ ᱠᱷᱤ ᱜᱫᱮ ᱢᱟᱱ ᱠᱷᱤ ᱠᱟᱥᱤᱱᱤ ᱠᱟᱨᱮᱞ ᱵᱚᱠᱛᱢ ᱜᱚᱨᱵᱚᱠ ᱨᱟᱢᱟ ᱪᱟᱞᱟ ᱥᱮᱥᱢ ᱛᱟᱥᱠ ᱠᱟᱱᱫᱟ ᱯᱟᱢᱟ ᱠᱚ ᱦᱟᱱᱤ ᱞᱟᱜᱫᱟᱝ ᱛᱚᱨᱢᱮᱞᱤ ᱟᱱᱟᱥ ᱱᱤᱡᱟ ᱛᱟᱜ ᱪᱟᱢᱮᱞᱤ ᱥᱤᱜᱫᱟ ᱢᱚ ᱢᱚ ᱠᱷᱩᱛᱜᱤ ᱱᱟᱜᱟᱨ ᱱᱟᱯ ᱪᱟᱝ ᱠᱷᱟᱛᱟᱨᱤ ᱥᱮ ᱛᱟᱢ ᱥᱮ ᱢᱟ ᱛᱤᱱ ᱡᱟᱫᱟᱭ ᱱᱟ ᱪᱟᱞᱟ ᱢᱟᱨ ᱫᱟ ᱡᱟᱫᱟᱭ ᱛᱟᱜ ᱛᱟᱜ ᱛᱮᱢ ᱡᱤᱱ ᱡᱟᱠ ᱜᱮᱵᱡᱤᱜᱤ ᱛᱟᱜ ᱟᱭᱟ ᱥᱚᱨ ᱫᱟ ᱜᱮᱵᱡᱤᱜᱤ ᱟᱨᱟᱝ ᱜᱟ ᱧᱟ ᱨᱟᱝ ᱠᱟᱨ ᱛᱟᱨᱤ ᱟᱨᱟᱝ ᱜᱟ ᱞᱟ ᱨᱟᱝ ᱠᱟᱨ ᱥᱤᱱᱤ ᱚᱱ ᱡᱚ ᱜᱚ ᱱᱚ ᱫᱟ ᱛᱟᱜ ᱯᱤᱱ ᱡᱟᱱ ᱫᱟᱨ ᱠᱟᱨ ᱜᱮᱱ ᱥᱮᱱ ᱫᱮ ᱥᱮ ᱡᱚᱱ ᱫᱟ ᱛᱮᱨᱟᱝ ᱠᱟᱨ ᱜᱮ ᱠᱟᱱ ᱥᱮ ᱡᱤᱱᱟ ᱱᱟᱢ ᱡᱤ ᱪᱤᱠᱨ ᱜᱚᱱ ᱢᱟ ᱠᱟᱱᱟ ᱜᱚ ᱪᱤᱠᱱᱮᱱ ᱱᱮ ᱚᱱ ᱵᱟ ᱢᱮᱢᱮ ᱜᱚ ᱠᱚ ᱵᱤᱥᱜᱤᱱᱮᱱ ᱱᱮ ᱦᱚᱨ ᱜᱚ ᱛᱚ ᱢᱩ ᱥᱟᱯ ᱠᱤᱱᱮᱱ ᱱᱤ ᱥᱟᱨᱟ ᱢᱮᱢᱮ ᱜᱚ ᱨᱮ ᱛᱚᱢᱥᱮᱱ ᱪᱮᱠ ᱥᱟᱞᱤ ᱜᱮ ᱛᱟᱜᱱᱤ ᱠᱷᱟᱨᱜᱮ ᱠᱟᱱᱨᱮ ᱛᱚᱵᱡᱮᱱᱮ ᱱᱟ ᱪᱷᱟᱱᱟ ᱵᱟᱫᱩ ᱤᱧᱡᱤᱱᱟ ᱜᱩᱱᱭᱟ ᱫᱟᱜᱤ ᱞᱚᱠᱟ ᱛᱟᱜᱫᱟᱜᱤ ᱥᱮᱥᱠᱮᱢ ᱪᱷᱟᱝ ᱟᱱᱡᱤᱱ ᱡᱤᱥᱮ ᱱᱟᱨᱠᱟ ᱥᱮᱥᱮᱢᱮᱱ ᱤᱱ ᱫᱚᱱ ᱡᱤᱥᱮ ᱱᱟᱨᱠᱟ ᱵᱮᱥᱮᱣᱟ ᱢᱟᱱᱡᱤᱱ ᱡᱤᱥᱮ ᱱᱟᱨᱠᱟ ᱥᱟᱝᱥᱤᱱ ᱥᱮᱣᱟ ᱠᱟᱱᱫᱮᱵ ᱡᱤᱥᱮ ᱱᱟᱨᱠᱮ ᱟᱨᱫᱚᱠ ᱪᱟᱠᱥᱤᱢ ᱪᱤᱛᱜᱤ ᱥᱟᱝᱞᱩᱠ ᱥᱤᱢ ᱥᱮᱱᱫᱤ ᱠᱷᱛᱟᱢ ᱥᱮᱱ ᱡᱟᱱᱫᱟᱨ ᱫᱮ ᱨᱜᱮᱢ ᱥᱮᱱᱫᱟ ᱠᱟᱥᱮᱱ ᱫᱤ ᱞᱟᱠᱟ ᱠᱷᱟᱨᱜᱮ ᱠᱟᱱ ᱥᱮᱜᱤᱱᱟ ᱫᱟᱜᱥᱤᱠ ᱜᱚᱥᱟ ᱫᱮ ᱦᱟᱡᱤ ᱡᱚ ᱤᱥᱴᱤᱜ ᱤᱧᱫᱤᱱ ᱜᱚᱥᱟ ᱟᱞᱟᱨ ᱡᱤ ᱡᱚ ᱭᱚᱵᱚᱱ ᱵᱟᱥᱠᱚᱨ ᱜᱚᱥᱟ ᱡᱚᱠᱚᱱ ᱫᱚ ᱯᱷᱭᱟᱠᱟ ᱥᱮᱱ ᱱᱚᱝᱜᱟ ᱛᱚᱥᱮᱱ ᱥᱤᱜᱨᱤ ᱫᱟᱨᱡᱟᱨ ᱮᱱ ᱥᱮᱱ ᱱᱚᱝ ᱵᱟᱥᱛᱟ ᱥᱮᱱ ᱥᱤᱜᱨᱤ ᱠᱟᱫᱤᱨ ᱞᱟᱝ ᱥᱮᱱ ᱪᱮᱴ ᱜᱤᱱ ᱫᱟᱢᱟ ᱦᱩᱱᱟ ᱠᱟᱥᱤᱜ ᱥᱮᱢᱟᱱ ᱛᱩᱨᱠᱚ ᱞᱮᱱ ᱥᱟᱵᱫᱤ ᱜᱚᱜ ᱯᱷᱭᱟᱠ ᱢᱟᱥᱴᱟᱨ ᱠᱚᱨ ᱜᱚᱱ ᱟᱯ ᱛᱟᱜᱟᱵ ᱡᱟᱣᱱᱟ ᱡᱟᱢᱟᱥ ᱛᱤᱥ ᱛᱟᱨ ᱱᱟᱜ ᱥᱴᱮᱨ ᱜᱤᱫᱤ ᱜᱚᱜ ᱜᱚᱱ ᱫᱚᱨᱪᱮ ᱠᱷᱟᱨᱜᱮ ᱠᱟᱱ ᱥᱮᱜᱤᱱᱟ ᱱᱟᱢ ᱧᱮ ᱥᱚᱝ ᱥᱚᱝ ᱫᱚᱠᱟ ᱱᱟᱥᱟᱢ ᱵᱟ ᱥᱮ ᱥᱮ ᱜᱤᱱᱟ ᱛᱟᱝ ᱱᱟᱥᱟ ᱠᱤ ᱠᱷᱛᱢ ᱫᱚᱠᱥᱤ ᱪᱮ ᱥᱚᱝ ᱱᱮ ᱫᱟ ᱛᱟᱝ ᱱᱟᱥᱟ ᱱᱤᱢᱭᱟᱱ ᱫᱚᱠᱥᱤ ᱪᱚᱝ ᱥᱚᱝ ᱱᱮ ᱫᱟ ᱛᱟᱝ ᱥᱮ ᱡᱚ ᱱᱟ ᱡᱚᱱᱤ ᱥᱚᱱᱟ ᱱᱟ ᱥᱟᱢ ᱥᱟᱜᱟ ᱪᱮ ᱪᱤᱠ ᱥᱮᱯᱛᱤ ᱧᱟ ᱥᱟᱫᱩ ᱥᱤ ᱥᱟᱝ ᱟᱹᱱᱤ ᱛᱤᱠ ᱥᱛᱚ ᱥᱛᱤ ᱧᱟ ᱥᱟᱫᱩ ᱱᱟ ᱠᱷᱟᱨᱜᱮ ᱛᱟᱝ ᱠᱷᱟᱨ ᱪᱟᱵᱫᱟ ᱜᱮ ᱠᱷᱮᱞ ᱚᱥᱟ ᱥᱟᱫᱩ ᱱᱟ ᱠᱚᱥ ᱪᱟᱵᱫᱟ ᱜᱮ ᱢᱟᱝ ᱚᱥᱟ ᱥᱟᱫᱩ ᱱᱟ ᱱᱟᱨ ᱚᱨ ᱠᱟᱨ ᱡᱮ ᱠᱟᱥᱛᱟ ᱞᱚ ᱥᱟᱫᱩ ᱱᱟ ᱥᱮᱨ ᱛᱚᱨ ᱫᱚᱢ ᱛᱮᱝ ᱜᱮ ᱱᱤᱣᱟᱨ ᱫᱟᱱ ᱥᱟᱫᱩ ᱢᱟᱨᱮ ᱨᱟ ᱛᱟᱜᱟ ᱠᱷᱛᱢ ᱥᱤ ᱪᱟ ᱪᱚᱢᱪᱤᱱ ᱪᱟ ᱛᱚ ᱫᱟᱱᱟ ᱨᱮ ᱱᱟ ᱥᱛᱟᱢ ᱨᱤ ᱪᱟ ᱥᱤᱱ ᱥᱠᱮ ᱛᱚ ᱫᱟᱱᱟ ᱨᱮ ᱛᱟ ᱛᱮᱨᱟᱝ ᱟᱨ ᱫᱚᱝ ᱪᱟ ᱨᱟᱵ ᱞᱚᱣᱟ ᱢᱟᱨ ᱫᱚᱝ ᱜᱚᱥ ᱢᱚᱱᱫᱟ ᱨᱮ ᱱᱟ ᱠᱷᱟᱨᱜᱮ ᱡᱚ ᱪᱟ ᱠᱷᱟᱱ ᱞᱚᱣᱟ ᱱᱟ ᱡᱩᱜ ᱜᱚᱥ ᱢᱚᱱᱫᱟ ᱨᱮ ᱛᱟ ᱥᱟ ᱪᱟ ᱥᱮ ᱞᱚᱣᱟ ᱱᱟ ᱯᱷᱤᱥ ᱜᱚᱥ ᱢᱚᱱᱫᱟ ᱱᱟ ᱠᱷᱟᱨᱜᱮ ᱡᱟᱱᱡᱟᱨ ᱭᱟ ᱛᱤ ᱦᱟᱥᱮ ᱠᱮ ᱟᱜᱩ ᱠᱷᱟᱨᱜᱮ ᱠᱷᱟᱣ ᱯᱟᱥᱟᱝᱟ ᱛᱟᱥᱛᱤ ᱜᱟᱨᱱᱟᱢ ᱛᱟᱨᱫᱚ ᱠᱚ ᱱᱫᱚ ᱠᱷᱟᱨᱜᱮ ᱠᱚᱱ ᱥᱮᱡᱤᱱᱟ ᱛᱚᱝᱥᱮᱱ ᱪᱤᱠᱚ ᱥᱟᱭᱤ ᱜᱟᱛᱟᱝᱱᱤ ᱥᱟᱛᱟᱝ ᱥᱮᱱ ᱛᱚᱱᱟ ᱫᱥᱮ ᱢᱟᱱᱫᱮᱱ ᱡᱤ ᱪᱤᱠ ᱥᱤᱜᱨᱤ ᱥᱟᱢᱜᱟ ᱱᱟᱨᱢᱟᱨᱫᱮ ᱡᱤ ᱛᱩ ᱥᱤᱜᱨᱤ ᱥᱟᱢᱜᱟ ᱛᱟᱠᱟ ᱭᱚᱨᱟ ᱟᱜᱩ ᱥᱮᱱ ᱫᱚ ᱠᱷᱟᱨᱜᱮ ᱠᱚᱱ ᱥᱮᱡᱤᱱᱟ ᱛᱮᱨᱚᱱ ᱠᱟᱢ ᱧᱟᱝ ᱫᱟᱢᱟ ᱥᱤ ᱠᱮᱨᱤ ᱛᱟᱡᱤᱱᱤ ᱱᱟᱝ ᱟᱢᱟᱱ ᱫᱮ ᱠᱚᱥᱟ ᱛᱟᱨᱮᱫᱤ ᱱᱟᱝ ᱟᱨᱜ ᱥᱤᱜᱮ ᱥᱚᱠᱚ ᱥᱟᱭᱚᱱᱚ ᱛᱟ ᱠᱷᱟᱨᱜᱮ ᱢᱟᱥᱤ ᱥᱚᱠᱥᱟᱱ ᱫᱮ ᱥᱤᱜᱤ ᱛᱟᱯ ᱥᱟᱢᱜᱟ ᱱᱤᱢᱟᱨᱜᱤ ᱥᱚᱞᱟᱯ ᱛᱮ ᱥᱤᱜᱤ ᱛᱟᱯ ᱥᱟᱢᱜᱟ ᱱᱟ ᱟᱜᱩ ᱛᱷᱟᱠᱟ ᱠᱟᱥᱮᱱ ᱫᱤᱱ ᱱᱟᱢᱟᱱᱤ ᱨᱟᱱ ᱠᱟᱢ ᱥᱮᱱ ᱫᱤᱱ ᱫᱟᱥᱛᱮ ᱵᱮᱨᱟᱱ ᱠᱚᱱ ᱥᱮᱱ ᱫᱤᱱ ᱠᱟᱥᱮ ᱜᱟ ᱠᱟᱞᱢᱚ ᱠᱚᱱ ᱥᱚᱱ ᱫᱤᱱ ᱫᱟᱛᱮ ᱪᱚᱜᱚ ᱫᱚ ᱜᱚ ᱧᱮᱛ ᱛᱚᱨ ᱫᱤᱱ ᱥᱮ ᱡᱚᱱᱫᱮ ᱛᱚᱥᱮᱱ ᱪᱤᱠᱚ ᱥᱟᱭᱤ ᱜᱮ ᱞᱟᱠᱟᱱᱤ ᱠᱷᱟᱨᱜᱮ ᱥᱟ ᱛᱟᱯ ᱪᱟᱜᱟᱨᱟ ᱠᱟ ᱦᱟᱨᱚ ᱛᱟᱥ ᱠᱚ ᱜᱟᱨᱟ ᱠᱟ ᱥᱟ ᱛᱟᱯ ᱪᱟᱜᱚ ᱦᱚᱞᱚ ᱪᱚᱝ ᱟᱨᱟ ᱠᱟ ᱥᱛᱟ ᱛᱟᱨ ᱡᱮ ᱠᱟ ᱛᱚᱨᱟᱨ ᱢᱚ ᱜᱚᱞᱟᱝ ᱟᱠᱤ ᱠᱷᱟᱨᱜᱮ ᱠᱚᱱ ᱥᱮ ᱡᱮᱱᱟ ᱜᱚ ᱧᱟ ᱫᱟᱝ ᱫᱤ ᱜᱚᱜ ᱞᱚᱠᱟ ᱛᱟᱝ ᱨᱚᱝ ᱫᱤ ᱜᱚᱜ ᱧᱟ ᱛᱟᱜ ᱞᱚᱠᱟ ᱛᱟᱥ ᱫᱤ ᱜᱚᱜ ᱞᱟᱝ ᱛᱟᱜ ᱞᱚᱠᱟ ᱜᱚᱛ ᱫᱤ ᱜᱚᱜ ᱫᱚᱨ ᱪᱮᱠᱟ ᱱᱟᱥᱛᱟ ᱪᱮ ᱭᱚ ᱥᱮ ᱡᱚᱨ ᱡᱮᱱ ᱥᱟᱱᱫᱟᱭ ᱱᱟ ᱚᱭᱟ ᱭᱟ ᱱᱫᱮ ᱭᱮᱱᱟ ᱜᱟᱱ ᱥᱚᱱᱤ ᱥᱚᱱᱟ ᱠᱷᱟᱨᱜᱮ ᱠᱚᱱ ᱥᱮᱱᱟ ᱱᱟᱠᱷᱛᱢ ᱥᱟᱭ ᱠᱟᱨᱡᱟ ᱠᱟᱨᱱᱮ ᱛᱚ ᱱᱟᱥᱛᱟ ᱡᱤ ᱠᱟᱪᱟᱝ ᱪᱚᱨ ᱡᱟ ᱱᱫᱮ ᱢᱚ ᱜᱟᱢ ᱭᱮ ᱠᱷᱟᱞᱟᱭᱮᱱᱤ ᱱᱟᱥᱛᱟ ᱠᱷᱟᱠ ᱪᱚᱠ ᱛᱩᱱᱤ ᱱᱟᱱᱫᱮ ᱢᱚ ᱫᱩ ᱟᱨᱤ ᱵᱮᱱᱟ ᱜᱟ ᱢᱟᱨᱮ ᱥᱮ ᱚᱞᱮ ᱱᱟᱱ ᱥᱚᱱᱤ ᱥᱚᱱᱟ ᱱᱟᱥ ᱠᱚᱨ ᱡᱮᱨᱮ ᱞᱟᱝ ᱦᱟᱵᱤ ᱱᱟᱱ ᱫᱚᱱ ᱠᱟᱨᱡᱟ ᱱᱟᱢ ᱛᱤ ᱥᱟᱫᱤ ᱱᱟᱥ ᱪᱤ ᱱᱩᱢᱤ ᱢᱟᱥᱮ ᱱᱟᱨ ᱜᱤᱱ ᱚᱨᱟᱝ ᱜᱟ ᱢᱟᱥᱮ ᱱᱟ ᱛᱟᱝ ᱥᱟᱠ ᱠᱚ ᱡᱟᱨᱟᱝ ᱜᱚᱱ ᱠᱚᱨᱤ ᱞᱩ ᱧᱮ ᱥᱤᱱ ᱧᱟ ᱢᱟᱥ ᱛᱚᱝ ᱥᱮᱞᱤ ᱜᱟ ᱢᱟᱨᱤ ᱪᱟ ᱠᱷᱟᱣ ᱱᱚ ᱥᱮᱞᱤ ᱱᱟ ᱟᱞᱚ ᱛᱮ ᱞᱚ ᱥᱟᱫᱤ ᱱᱟ ᱨᱟᱝ ᱞᱮ ᱪᱮ ᱢᱟ ᱠᱚᱱᱤ ᱱᱟ ᱥᱚ ᱥᱟᱢ ᱥᱤ ᱥᱚ ᱛᱟᱝ ᱥᱟᱝ ᱥᱟᱝ ᱜᱟᱞᱚᱜᱤ ᱱᱟ ᱥᱭᱟ ᱱᱟ ᱠᱩ ᱥᱭᱟᱱ ᱫᱟ ᱥᱤᱥᱤ ᱜᱮ ᱞᱚᱜᱚ ᱫᱚᱱ ᱫᱮ ᱪᱟ ᱱᱟ ᱩ ᱪᱟᱣᱟ ᱠᱚᱱ ᱥᱤ ᱡᱚᱱ ᱥᱟᱝ ᱜᱟ ᱱᱟ ᱥᱚ ᱡᱤᱱ ᱫᱮᱨ ᱜᱟ ᱣᱟ ᱛᱟᱝ ᱛᱚᱝᱟ ᱛᱤᱢᱟ ᱤᱢ ᱵᱤ ᱠᱷᱟᱨᱜᱮ ᱠᱟᱱ ᱥᱮ ᱡᱮ
1: rang kawa ye koga, longur jane ye koga, manga zhig shay ta, ranga zhig mda ta. Chanambi yangchir kaasari na, gwaadanchi, dina shuni kaartag jali ndandar shenkhin na, cholun jankhin ni thunbi ndanshik pa khyambu gaarari. Kharga terang tanghui ndandar ka jojay na, yang ngaar jin, tanghui ndandar ka gemchan tang kachin rang jin se gunundari. Thangmi kaasar na roo.
0: Yariko, tata ina ngar tanghuin dandar gar gimchin khuzi dalin dana. Tanggung zin bazung ga kaganam utsambuk namchaka tongpen peni dali. Khsung zambu razar ga gabridi dali. Churkab sawaw kar tam zgrhe go, chuti sawaw kar char zgrhe se go ni gimchin la ka nindamu re. In narang karpayan rukchik tuk go nari, hajang chagra in rukchik ngu go nari. Tan dihtong ni ngay terang cikusha nanggu ni cikusha go nari, dia la narsan ik cikla go nari. Da cikusum cikka marfi na yu pao yendong dantro namara, da kumusum gomba marfi na ergu cikusum yendong tuntung namara. Da hui tira chama chamchung ilandiga, do tira lagma lagjin ilandiga, ngay tang hui ilandir gar gimchinda, terang rakawa zgiya, longrjan zgiya, da khalung jilung zgishuya ngay khamu gnaartag zgiya, ngay cikkuwa ngob zir gnaartag zgiya, ngay tungkuwa kankarga semsak zgiya zgiya, arjimchan lakan indimu yan. Yenna yenna wo kirtang hui se gu nungda, arjachiwa ahung gnaam tawo zgino, tangsa pa maapung gan tsu tawo zgino, nabjana mandani vjau ikang da zgino, nda changa mandani thasa chun da zgino, nda gna hamu ranga, lamfja mu ranga, nda awa akhi yoshi taso, nda staka te punzom di taso, saktak che song na kya ho le yeti, nung nor che song na mhik ho le yeti, nda hake che tang o ti, nda wachwaan chung tang yo ni, nda gdaan gtsu nda yo ti, nda chan gtom nda yo ti, nda gyaarka sam che gyaar zi ojo ga yeko ti, kar omir yang chung chin chi le yeko ti, nda gyan ka sam che gyan zi khamar yeko ti, khamar gara rab tsik tsik yeko ni, ta hkam da zog ching chol na, nda gche mga ka la da na shab ichi gdam shay na yo na re, nda ho mo niga lang na pshuk tuk tang aan pe na yo na re, nda chi nip shay na, ti nip shay na, nda jik tim shay na, ngok kong shay na, nda tambi chi ga pan shay na, nda jik tim kori ngi mga shay na, nda vja na mada na, nda ka na mong chong na da gar tang ni, nda chi nir gir go mo la, long gar jak chan jag yi da li, nda tang hui ksa chi me long a, nda hui ga sam ab jag yi da li, nda ma rab shay ni, di mo ga am ye a za rik ka yo na re, re tang da chang gong rong rak ka chang gong da shay ri da li, tak tik la chang gong, ngab shari da li ta chang am chang chang ko khuni di ni a ta chu chu zgri e tab zri tha so ta wo kar ta khu gri ni ji sun do ta chu zgra ga ne tun zg sha chi zg men ni ng go zi da li anam kor lu ko ni da nam ko khari da li sar kor lu kor sa khang ta kar ti da li ta chap shi lan chuk shi li da li ta char ji ga sor ji ga da li ta kha nga yong ta nga zgi da li ta na nga chu ta nga zgi da li ta cham da li ta sta nga li chi ni kha ni na al li chi ng tu ni ta kha su ar jin di mo zga ja tu no do ni ma shi kar ka cha khre re na ni mar dung gor mu bre ni ta chen na jam chen di mo re re ta kar ge ni sa ba cha ni da li ta ko ma cha ni da li ta kar ge se ko ma jung shi mo ta sa pa ta ng pa sa ni ge ro u che ko kung ko che li da li ta sa chan do tun do mal ni ma sha lu ga tu da ni sta kha ri kong tang tang kha cho ke ji gi kha char gu kong tang chi kha cho ke ji gi ta do yi kong tang wang kha cho ke ji gi wen da da er den do ki ta ge ji gi ta shang ma er ti ki ta ge ji gi ta sha ge ra cho do ji ge ji gi ta ji ke shang ma la ko ke ji gi ta sha ke lak tak lak ji gi ta ji ke ji ge der ja ha ni ta ta cho cha de re ta ji ta so ge ni ta ge chu dan der ga ge chen zu go no da ma shi ke ka cha khri ka ta mar dung go re mu bre ni ta ji chen la ka ni di mo re ye ये नंदी स्टोनी नि खुइरंग तुगा छि दे नंदगा नि थपखर दि ना को नंदगा तेरा ता छंबो गरी ग छमकन कर कर जा तंग तंग नंदगा लुरत ग ग जे उठा ला छि नंदगा छमकन कर के अरदा वा नंदा दि छि छि मा छंग तंग छिन बा नंदा दि लंग नंदगा ता छि छा ला से जु जम छन ला का निंदे मो यन ता दे दर कब तो उ इताली ता ग नि वा इताली दि हे दि यो ना रंग ग सों थम नि नारा ओ ता दे या रख छि ति ना मो मा चंग छा ना दि तो ना ता छ जा ना मदा नि ta kena mong chung ni, o chabar kag nik sa kang mar, ta chogar gong gong phong kang to, dimo tak tak ta kipa mong aari ka kshin shwi, yukwa mong aari ka wuf shwi, da li shadi yung na ina, ta shadi yung na ko diyo ka, ta shiki yung na rang diyo ka, zi da li, ta rang ge zon di nara, o so jin tang hui ngagar ki jaf sun di lam ni, kshin rung o shi ka ti da li, ganyin rung o lup ka ti da li, ta samba karu tong ra zi gino, ya sam chang mong dan ra zi gino, ta jim chan la ka ni ni mo yin, da zo sta wa zi gan chom na ina, tang hui nda so dhubi da li, kar gen dhan dhari ino,
2: 야딘 토르 바진다 기템 바진다 샤나 다션듬 거르게 나비 다카루 샤빙이사 단노코티앙이사 그로사 카프트터이사 노곤 탄노선다이사 그로라드 롱데데사 노코 쳇티캠데데사 데토니나 콜롱도 피글랑자드구나 쿠셰도 피카다드구나 나카츠 코파르투 디디기달리 노데르지르무 튼텐티니달리 테르마타 쿠치글랑지 카프츠고다드구지고 쳇치 쿠코 데리타소 바스탐치르파르카 카킴데 갸르구산단다이 쿠킴가 부득난다이 저장근념은이 저장급담은이 디캅수다니 점천라카닌디모레 레타양코타창스모레디나 서우시크세스디다디 너총파마양리다디 카몽교롱수이다디 카몽나프트게용네나 따르탐신단들그카 그렇게 카스군다도 다른 바장다 팀바장도 다 아롱장다 파카장데 이제게용나 디통나 탑장나문다니 다크나몽총니 다코지장가 트요크 다콤지장가 따요크 지다리 어야 따탕크 카스고 디탕아 소중이 논다도 따쿠인담도리 노거 겜첸데라 옛날 그렇게 급동디 급니와디 급선바디 급지와디 급나가 따촌 데톤디 다소치 모레 답지디 다소그니 어야 따탕크 카스고 디나 따텐튼도 디디 달리 아니 니득 첩접제 달리 마라 쉐트므니 좀 선라카니데 모레 어르나 쉐트므너고 디 달리 따탕크 카스고 요고 디 달리 샤나즈크 츠카 한자 코지 마라 롱 하르지브르기 지 마라 테나네라 카드기나 니 놈르제나즈기나 니 카무 쩌놈즈소야 니 카무그나 뜨그지가야 어야 따텔라 테프텐즈기달리 르갈라 히프텐즈기달리 땅어마짱구샤티타소 따르리 그렇게 쫑쿠자쿠안 손나 너머리 납증아티기오나리 르리 카자나 손나 너머치 정마쩨티기오나리 회터라 차마 참퉁이달리 도터라마르기니달리 따콘부즈가 소파갸브네이나 Nivjagustasa, Nivjagahonsgono, Shagustasa, Shabdikichonsgono, Gusari Tanaradgono, Susumchiwa Nakhizgono, Nekonga Tabgono, Tapkar Mustanga Tendizgono, Gokonga Mosgono, Mokar Mustanga Tatasgono, Tarjal Korsugo Tokosgono, Jastan Tikarosgono, Jerbushi Tikademizgono, Tambulalam Kurgo Hoshan Jansgono, Unimchontani Mustik Shamsum Jansgono, Cheka Shamsum Kishora Tirjangi Dali, Yanjigara Lakhtiwa Vidali, Rabu Changura Dizkiche, and you chat. Jangu itigitigse khamajat kasos utgtunga itigisam de kchonyer dugse khche khoko zidali nige karke khapsuktani yona de tamchi kunjina chur tangkhin dandri nuga churan bai dali kitim bai yonuga daga kirger gemchen de la dochik ngarta warta tangta yose jimchen la kanitim yan yatela teften de dali argala heften de dali ta kirge hte chukurtan gtan khin se jundo chosachil kru main bi ta sosu gtan nera kurun ba chanda tin ba chanda ko alu chanda phaka chanda yo nare yena chana bi kai kmarta shigo tendi kubjasta shigo tendi lagdam thorgin jok manin go qanaq chinja de chak kin jok manin go no hani nga chul manin go khabya ma tuwa chepin manin go ar chen ga to pa tug manin go chachin ga gnyer ma tug manin go dir tang de ni chana ardang manin khul jo go yena ardamani tsengyogo didali demog ta ga sosu ga tangni bjaga yonara deko ji chang ga tsyoka deko ji chang ga ta yoka do ta ta fin dandri nura shendum bagna bita ga kapsu ga zgnu ga moma chang ga shati ta so ga rgem tseng ga thoni dandan dar ga rgem tsen de do chi ga nga ta wa ta tang to yot ya ti tsara sarte ni chmu re tab zri ta so ga ne ucho ne z ga chom na ina ta tel wa ja chani stan dur cha chani demog ke ka wa for jin zam bulang ga chi ni tup ka waqtan jur chi mez yirin bu cho tob ni dab ja na mu da na z ge no ka na mong chong na z ge ni ta tim chan la kan indi mo re ye na khir ge ol kha ka ri jung se jung de ta khu ngar ge ge su se jen da mo ja chi wa ah ngap na ta wo go no ta sa pa ma phum chu ta wo go no dan ti mo ga ka ta yam tham ba z yen chu ka z ge khir ge yung na dan ti ta ma sa chan to tun do mi ka ni ma kha lu go ti ka u cha ri ka ni sa ka ma ta cho ga ga go phong ka ka to ta ga yung da li tan zum ge ka lu da ni de ti ki ni ma kha di se mu ka la da yi tam sha li sa chan wa nga lang i khum ja yi jo wo nu da tham chi ku khir ge ta khu da тэргем тэндэн дочик марта вартаннын тэмүйөт тэмэни чимүрэ тэрдэри танхуй гэргем тэнлаканы вшанэйна тацхылык тэкчон чанён гүзгэ дали танхуй хүйгэ сымамын гүзгэ дали тан дистонэра кавадгэ дали нурдэнэдгэ дали чэсалэ нам калынгэн данда чэрчэлэни маканэн данда рэрэди тацпшинэн данда томхон бугна масунэн данда старара кигэвэн данда тавни мэцэнчэн данда тан чэркэ тусон чигэ ёни таргаш зуча чигэ ёни тонкару шэпкэлынгэн данда талынни мэцэлхон нанда тонкэ цосон чигэ ёни тонлонду чатгэ ёна зэ кэртэни татэрэ чэмурэ тэбдэ дитасогэни ཁྱི Che japacha chung japacha na sob ji yoni lu japacha na ko ji yoni ta ko chi me kom ji yoni ta chong ri shiwa nyan ji yoni ta nyan ji me thur ji yoni de ka tang na nam de sob chung ko soma ma ga ji yoni da ni ta chi mu ta la de yitam sha li da li sa chi nu nga lang i kom ja i da li o yan ti tong ni ta cha na mun da ni ta ko na mun chung de ka tang ni ta chi ge ta ka ka da a sam ni ngo chu ji jo ka ka chu ji da li u chon di mu ko tang hui di tong ni ma ra sha li yong nu de ji na tan den de da yin ko r gem chen den do nga chambur gari ta ta ta ta yo se ju jim chan la kan itum re re ta nga nyak hin dug mar nga tan ju nu dug mar yin na yin na chen na ba ro sum chon na dung dung dug ju wa chen ka tang a hung a te dug ju wa ro li wa man da ji lan da chug dug si ra ro sum ta ge cha lu ga ko ra dug ju ra ta wo ko so jing ka tang hu se go nu di tang na ta ra ba chan da thim ba chan dug ta a lu chan da pha ka chan dug ta si ge ka ta mo na dug ta ta ko kham khur tho na dug ja chi sa dug da jin ta ro sa dug ju nu dug a lu as le na re na ro lu ro ཁྱི ཕྱད མི ཁྱི yena lo chung de yong da de ko kamar ge alung ta na on re go ko ni mar ge chagan ta na on re go ko kang ge mor ge in re go tar ur ge ge sa an re go mon pong ka ge chang an re go tar ur chang ge tu in re go ko tar chang ma na kor go na de re ko tar chang ma na ga mo go na de re ke na sa alung ke kong go ya ki ji ta cha ur ge da u da chi go ya de da de ter ng la ri ge da de la ri ko ni da de ta so ne in ara do khir ge o khir ta ku ge gen chen in mo chen tan den der ge tang ni de mo yin ya ni yong na ta ta no de ge khir ge ཁྱི་གང་ཅིན་ནུ ཏ་ཉན་ནུ་ཁ་ཁ་གེ་བན་ན་ཡན་ནུ ཏ་ཁོ་ཅ་ཅང་ཁ་ཚི་ཡོ་ནི ཏ་ཁོ་ཅ་ཅང་ཁ་ཏ་ཡོ་ནུ ད་ཐམ་ཅ་ཏོང་དང་བྱེ་ཡོ་ན ཏ་ན་དར་དི་ཏ་གེ་ཁ་གེ རྒྱེམ་ཅན་དེ་ནོ་ཅིག་རང་གེ་ན་ཏ་བ་ཏ་མང་ཏི་མོ་ཡོ་སེ་ཇུ་ཅིམ་ཅན་ལ་ཁ་ནི་ཏི་མོ་ཡེ ཡན་ན་ཏ་ཅན་ཅིག་ཁུ་ཤུ་གེ་ད་དི་ཏ་ཤུ་ཁ་གེ་ན་ཡེ་ད་དི་ ཏ་རབ་ཁ་གེ་ཏ་ཅུ་གེ་ད་དི་ཏ་ཝ་ཁ་ཏ་ཅུ་གེ་ད་དི ཏ་ཉན་བ་ཧ་ཏོ་གེ་ད་དི་ཏ་ཤ་ཤུ་གེ་ད་དི་ ཏ་ཏོ་གེ་ ཏ་རི་མ་ཅ་ལེ་ད་དི་ མ་རྒྱ་མ་ཐམ་ཅུང་ཡ་ཅ་ལེ་ད་དི་ གོ་ལུ་ཁ་རང་ཅུང་ཏུ་གེ་ད་དི་ རང་ནག་དེ་བ་ཅབ་དེ་ནེ་ད་དི་ ཨ་མ་ཧ་རས་རེ་ད་དི་ ཚོགེ་རེ་ཡོན་རེ་ད་དི་ ཏ་ཅིག་སང་ནི་བྱ་ནེ་ན་ ཏ་ཅིག་གེ་ཁ་རྒེ་ ཉེབ་ཅ་ན་ མ་རང་ནི་གེ་ ཏ་ཁ་ན་མ་ཅུང་ནི་གེ་ ཏ་ན་དན་དེ་རེ་སོང་ན་ ཏ་ན་དན་དེ་གལ་ཁ་ན་དན་ ཏ་ངོ་མ་ཅང་གེ་ཤ་ཏི་ཐ་ཏོ ཅིག་སང་ནི་བྱ་ན་ ཁ་རྒེ་ ཚན་ཉན་ཏོ་ཁ་རྒེ་མ་ཅུང་ཡོན་རེ་ ཨ་ཉི་སང་ནི་བྱ་ན་ ཁོ་རྒེ་ཁོམ་ཅོར་ཁ་རྒེ་མ་ཅུང་ཡོན་རེ་ ཁོ་ཁ་རྒེ་སང་ཅིག་ཁ་ཡོན་རེ་ཨོ་ཁོ་མ་ཅ་ཅིག་མེན་ཡོན་ནི་
1: ཁྱི་གང་ཅིག་ཁ་ཡོ་ནི་ཁ་ཁ་གེ་ཆ་གྲེ་ཟི་རི་ཐ་སོ་ཏ་ན་དན་དར་གེ་གེམ་ཅན་དེ་ལ་སེ་ཇུ་ཏ་རྒྱེམ་ཅན་ལ་ཁ་ནི་ཏི་མོ་ཡེ་ཏ་ཏེ་ལ་ཏེ་ཏ་ནི་ད་ལི་རྒ་ལ་ཏེ་ཏ་ནི་ད་ལི་ཏ་མང་ཝ་ཨོ་ཁ་སོ་ཅིང་གེ་ཏ་ཧེ་ནི་རྒ་གེ་ཇ་ཅུན་དེ་མན་དབ་ཁ་རྒྱེམ་ཅན་གེ་ད་ལི་མ་ཏ་གེ་ཆེན་བར་གེ་ད་ལི
2: tamshil panda shu sumbo songjana yang terang danda arin dog etiri shangma arin jig etiri kaptong de engjana ta tamshi karmanda jig dog ta tigna shuni chi karma ta gyel
1: Re dina ndarjik shandam gergi namba ge terang ge ndansi kwan de sambo shenu ge katang ata thumar inji na ndansi ang tak tungu kanzu ndankhi ni thumbi ndansi pa thipa gande ndarjik shandam gergi namba shenu ge katang achikta ndarjik shandam gergi namba ge terang ge ndansi ang tak tungu kanzu ndankhi ni thumbi ndansi pa thipa gande shenu ge katang ina ar ge tang chung ar ge ti ga ni 而歌等长个穷儿歌等这个